এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান, নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা, ৰাজ্যৰ সত্ৰ নামঘৰসমূহত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি পালন, দেশজুৰি আজি চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত

0: আজি ভাৰতীয় মহিলা দল দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সময়ছোৱাত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য সেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ যাত্ৰা অহা 2026 চনৰ 7 অক্টোবৰত 25 বছৰ স্পৰ্শ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ কাৰণে এই 25 বছৰীয়া যাত্ৰা প্ৰেৰণা আৰু আশাৰ প্ৰতীক, ৰাষ্ট্ৰৰ বাবে এটা সমৰ্পণৰ 25টা বছৰ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা আৰু সংকল্পৰ এটা অভিযান অসমত আৰু গোটেই দেশতে ৰূপায়ণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
0: মুখ্যমন্ত্ৰীয়ে অহা 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বুলি প্ৰকাশ কৰে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 17 ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত মাহজোৰা স্বচ্ছতাই সেৱা অভিযানো ৰূপায়ণ কৰা হ'ব। ৰাজ্যত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত কালি লোকসেৱা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সকলো জিলা আয়ুক্ত আৰু নগৰ স্থানীয় নিকায়ৰ প্ৰতিনিধিয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰা এই বৈঠকত স্বচ্ছতাই সেৱা অভিযানৰ প্ৰস্তুতি আৰু প্ৰস্তাৱিত কাৰ্যসূচীসমূহ বিতংভাৱে পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগক নিৰ্দিষ্ট দায়িত্ব অৰ্পণ কৰাৰ লগতে জিলা আয়ুক্তসকলক শীঘ্ৰে কাৰ্য পৰিচালনা প্ৰস্তুত আৰু চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নগৰীয়া স্থানীয় নিকায় আৰু গাঁও পঞ্চায়তসমূহৰ সৈতে সমন্বয় স্থাপনেৰে এই অভিযানৰ সুচাৰু ৰূপায়ণ আৰু সময়মতে অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অভিযানৰ সময়ছোৱাত পৰিচ্ছন্ন পাঠশালা আৰু যুৱ কাৰ্যসূচী, অধিক জনসমাগম হোৱা স্থানত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান, জনভাগদাৰী সজাগতা অভিযান, বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰিচ্ছন্ন পৰ্যটনস্থলী, চাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। বৈঠকত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকাৰ উপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনাইছে। শ্ৰীশৰ্মাই কেইদিনমান পূৰ্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ নিৰ্বাচনৰ বাবে AIUDFয়ে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও 2 এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ইপিনে উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন কালি সমষ্টিটোৰ অন্তৰ্গত 2খন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টিভিত্তিকভাৱে ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰবা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে EVM আৰু VVPATসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আবণ্টন কৰা হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কালি সমাপ্ত হয়। মুঠ 151গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 42টা ৱাৰ্ডৰ বাবে সহকাৰী ৰিটাৰ্ণিং বিষয়া

0: তত্বাৱধানত মনোনয়ন পত্ৰসমূহ গ্ৰহণ কৰা হয়। অহা 14 ছেপ্টেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 17 ছেপ্টেম্বৰৰ বিয়লি 3 বজালৈ প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক পবিত্ৰ তিৰুভৱ তিথি। প্ৰতিবছৰে ভাদ মাহত অনুষ্ঠিত গুৰুজনাৰ এই তিথিত তেওঁৰ আধ্যামিক তথা সাংস্কৃতিক অৱদান সুঁৱৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে। মাজুলীৰ কেইবাখনো সত্ৰত আজি ৰূপান্তৰৰ খনিকৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সজাই পৰাই তোলা সত্ৰ নামঘৰসমূহ আজি পুৱাৰে পৰা নাম প্ৰসংগ, গীত নৃত্য আৰু গুৰু বন্দনাৰে মুখৰিত হৈছে। উজনি মাজুলীৰ নৱৰতনপুৰ গাঁৱৰ আইসকলে গুৰুজনাৰ তিথি উপলক্ষে নাম পৰিৱেশন কৰিছে।
1: আজি আমাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ আমাৰ জগতগুৰুজনাৰ তিৰুভাৱ তিথি। এই তিথিত আমি আজি নহয়, আমি পৰম্পৰাগতভাৱে অকল শংকৰদেৱৰ তিথি বুলি নহয়, আমি জন্মাষ্টমী, মাধৱদেৱৰ তিথি আৰু ভাদ মাহত আমাৰ যিসকল তিথি পৰে, প্ৰতিটো তিথিয়ে আমি বহুতেই উলহ মালহেৰে আমি পালন কৰি আহি আছো। আমি জনাৰ পৰা আজিলৈকে আমাৰ নামঘৰতেই গাঁৱৰ মানুহে একেলগে গোট খাই আমি নামঘৰত আহি উলহ মালহেৰে এনেকে আমি প্ৰতিজন গুৰুৰে তিথি আমি পালন কৰোঁ। আৰু সেই গুৰুসকলক আমাৰ সকলোৰে হৈ মই একান্তভাৱে প্ৰাৰ্থনা জনাইছো যে ভৱিষ্যতেও আমাৰ এই গুৰুজন আমাৰ হৃদয়ত থাকি যায় আগলৈকে, আৰু আমাৰ ভৱিষ্যত প্ৰজন্ময়ো যাতে এনেদৰে তিথিবোৰ পালন কৰি আহে।
0: গুৰুজনাৰ তিৰুভাৱ তিথি আজি সমগ্ৰ বৰপেটাতে উলহ মালহেৰে পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ ৰূপে এই তিথি পালন কৰা হয়। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে বৰপেটা জিলাৰ আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি আজি বৰপেটা সত্ৰত উলহ মালহেৰে পালন কৰা হৈছে। বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ ৰূপে পালন কৰা হয় আৰু এই তিথি 7 দিনীয়াকৈ পালন কৰা হয়। যোৱা 6টা দিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পাছত আজি 7ম দিনা মূল সভা অনুষ্ঠিত হৈছে আৰু ইয়াক লৈ বৰপেটা সত্ৰত যথেষ্ট উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰখনত পুৱাৰ পৰা যথেষ্ট লোকৰ ভিৰ হৈছে। বৰপেটা সত্ৰৰ লগতে পাটবাসীৰ শ্ৰীমন্ত শংকৰদেৱ থান সত্ৰ, গণকুশ্ৰী সত্ৰ, কুণ্ডলীয়া সত্ৰ আদিতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে।
0: কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া অনুসৰি আজি প্ৰভাতী বন্দনাৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ধৰ্মালোচনী সভাত কোচবিহাৰৰ কেইবাজনো বিশিষ্ট নাগৰিক আৰু উত্তৰবংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব। বিয়লি আইসকলৰ থিয় নামৰ পাছত সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত আজি পুৱা খন্তেক পাছতে ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2 সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ জিলাৰ বকুৰ তুৰুকপাৰা মুগা নাৰ্চাৰী ফাৰ্মত মিছন চেনেহজুৰিৰ অধীনত আয়োজিত এটা অনুষ্ঠানত কালি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী শ্ৰী দৈমাৰীয়ে মুগাৰ খাদ্য বৃক্ষ ৰোপণ কৰাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ফাৰ্মখনৰ সৈতে জড়িত 10 গৰাকী মুগাপালক উপকৃত হ'ব বুলি আশা কৰে। মন্ত্ৰী দৈমাৰীয়ে কয় যে তৃণমূল পৰ্যায়ৰ ৰেচম উদ্যোগটোক শক্তিশালী কৰা আৰু স্থানীয়ভাৱে উপযোগী ব্যৱস্থাৰ জৰিয়তে মুগাপালকসকলক সহায় কৰিবলৈ চোম গছৰ ৰোপণ প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে। মিছন চেনেজৰীৰ অধীনত চোমপুলি ৰোপণ অভিযানে এই গছৰ লভ্যতা বৃদ্ধি কৰাৰ লগতে মুগাপালকসকলক উপকৃত কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ মুগাৰ ৰেচমৰ উৎপাদন অধিক বৃদ্ধি হোৱাৰো আশা কৰা হৈছে। বিভিন্ন বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থকা এই অনুষ্ঠানত মন্ত্ৰী দৈমাৰীয়ে ভালেসংখ্যক মুগাপালকৰ সৈতে মত বিনিময় কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰকা

0: জল শইকীয়া আৰু আকাশবাণীৰ ঘোষক গায়ক তথা ভইচ ক্ৰাফ্টৰ প্ৰতিষ্ঠাপক ভাস্কৰ জ্যোতি আচাৰ্যই। চীনৰ মকিত চলি থকা জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমি ফাইনেলত আজি ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি পুৱা 9:45 খেলখন আৰম্ভ হ'ব। কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানক 19-0 পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে। 3খন খেলত আকৰ্ষণীয় জয় আৰু এখন অমীমাংসিত হৈ ৰোৱা খেলত মুঠ 10 পইণ্ট লাভ কৰি ভাৰতে অপৰাজিত হৈ থকাৰ অভিলেখসহ এলিট পুল এৰ শীৰ্ষস্থান দখল কৰে। আনখন ছেমি ফাইনেলত আয়োজক দেশ চীন জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত চীনে কাজাখাস্তানক 4-0 পৰাস্ত কৰাৰ বিপৰীতে জাপানে বাংলাদেশক 2-0 পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতেই ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ বাতৰিক প্ৰথম

0: চ্যাম্পিয়ন ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে। তিনিখন খেলত আকৰ্ষণীয় জয় আৰু এখন অমীমাংসিত হৈ ৰোৱা খেলত মুঠ 10 পইণ্ট লাভ কৰি ভাৰতে অপৰাজিত হৈ থকাৰ অভিলেখসহ এলিট পুল এৰ শীৰ্ষস্থান দখল কৰে। আনখন ছেমি ফাইনেলত আয়োজক দেশ চীন জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত চীনে কাজাখাস্তানক 4-0 গলত পৰাস্ত কৰাৰ বিপৰীতে জাপানে বাংলাদেশক 2-0 গলত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতেই ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে নজৰ ৰাখিছে আমেৰিকাই পুটিন মোদীৰ বৈঠক, দিল্লী ব্ৰিকছত ডলাৰৰ বিকল্পৰ চিন্তা চৰ্চা শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আনহাতে ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে মোদী পুটিনৰ বৈঠকৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে ভাৰত ৰাছিয়াৰ মাজত হ'ব 100 কোটি ডলাৰৰ বাণিজ্য চুক্তি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বাতৰিটোক দি আছাম ট্ৰিবিউন কাকত আৰু দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। জিলা আয়ুক্ত পদৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লৈ বিজেপিত যোগদান কৰা দেৱাশীষ কৰ্মাক দলটোৱে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ বাতৰিক দৈনিক জনভূমি কাকতে নগাঁৱৰ যুদ্ধত নামিল বিজেপি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আমেৰিকাৰ জাৰ্নেলত প্ৰকাশ পোৱা অসমৰ এগৰাকী অধ্যাপকৰ জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীত সম্বন্ধীয় গৱেষণা পত্ৰ বিষয়ক এটা বাতৰিক দৈনিক অসম কাকতে কিশোৰ কুমাৰ, লতা মংগেশকাৰ, কে কেৰ নথকা বৈশিষ্ট্য জুবিন গাৰ্গৰ কণ্ঠত, বিশ্বৰ কণ্ঠবিজ্ঞানৰ মঞ্চত মায়াবিনীৰ ঝংকাৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী, বক্ৰপথেৰে চাকৰি লোৱা 5 গৰাকী বিষয়াক নিলম্বন কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বেংক কৰ্মচাৰী ধৰ্মঘটৰ বাতৰিক বেংক ধৰ্মঘটত 3 দিন অচল লেনদেন শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ প্ৰণীতা দেৱী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা। ৰাজ্যৰ 17 নামঘৰসমূহত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি পালন। দেশজুৰি আজি চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত। আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ভাৰতীয় মহিলা দল দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

লাগে আকাশবাণী গুৱাহাটী মহাবাহু বিৰতাৰ যোগ থাকে থানাবাং বন্তি টিমৌপি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পলিটিকেল আকাই আলং আকেং কাম কাজি জৰ নিংকানি কইৰা ফ কি চকা পুঠাক দেল কাপ্ৰে কাপ্ৰে আংকাং আলোকত আসাম আলং তাকে ভাংজি চিটিনি ভাইক্ৰী ট্ৰক্সি পেন প্ৰিণ ভাইক্ৰী ট্ৰক্সি আনি আন সেৱা সংকল্প অভিযান ৰাত আফান গেলাং কালানা হেনলু আৰনাম আফান কালানা পুৱা পুঠাক চাই পিচুন পনপু গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আলং কাপি দোপন ষ্টেট আং ডেং কাচিতং আলং চিলা চুৱালাম থেচে পাৰাই পন টাংলো কাছেটং দুপন্দে দাফি বিৰতা পাংডা আতুমপেন জিংকি চেথান পন আহুদ চিফ মিনিষ্টাৰ ডক্টৰ শৰ্মা লাচোৱা পুঠাক কাপাচেতাক পন আটেং লাচোৱা পৰ আহুদ আংটন পেন ষ্টেট কাপ্ৰে কাপ্ৰেক আংকাং আলং ভি কচিপি আকুন্তৰী প্ৰাণময় আচাটলাং স্বচ্ছ অভিযান ৰিচু এজাং আতু আফান আচন চন কাপাঠু কচিপাটি লাপেন ৰাত আচং আফাৰমান কাছে ৰক্ত কাপে দৌ কাপে বাট আফান কাপ্ৰে কাপ্ৰেক আচাই তাপিচুন পন পৌ চিফ মিনিষ্টাৰ হিন পেন গেবাংজি চিটিনি ভাইক্ৰে চিৰকেপ আৰু নিলুনচে পৌ কাৰ্লিতাং জুবিন গাৰ্গ আফান চিকিমৌ পঞ্চি ষ্টেট কাপ্ৰে কাপ্ৰেক আদিম আলং ভি কচিপি আচাই বিদু পঞ্চি লুনচে পৌ আফান আমান আপেং পেন চিকিমৌ পন পৌ সেৱা সংকল্প অভিযান আংকাং পেন চিটিনি ভাইক্ৰী ট্ৰক্সি পেন ডেট আং ডেং চিকলো এজন স্বচ্ছতা সেৱা অভিযান পিচুন পন পৌ ৱৰ্ল টুৰিজিম ডে মাতে পীৰঠে কিজুই কেলাং আৰু নিয়া পুঠাক কিজুই কেলাং আকলাম মালম কাপাংথিৰ চাফাই মিত্ৰ সুৰক্ষা লাপেন সন্মান শিবিৰ হাইহুইটা ডেং পনপৌ ষ্টেট আং ডেং কাচেটং আলং ষ্টেট গভৰ্ণমেণ্ট কং চুনাকে হয় ডক্টৰ ৰবি কোটা লাপেন কাচিজু হামফাং পেন আকেথিয়া চাইকি আতুম কাচেটং দুন পেন আপাৰা পঞ্চায়ত লাপেন গ্ৰামোন্নয়ন মাতে ৰংৰূপ আংকাং কাচিং থুৰ আহিন আৰু পুকিদ মিনিষ্টাৰ অতুল বৰা তা ভাৰ্চুৱেল আচাই পেন চেটং দুনলো নগাঁও লোকসভা কনষ্টিটুৱেঞ্চি নন কাপি দোপঞ্জি বাইপল আফান বিজেপি আচং আতুমকে হাৱাৰ আলং আবাৰিম কমিশনাৰ দেৱাশিষ শৰ্মা আমেন তাৰাম পনলো চং পেন চেণ্ট্ৰেল কমিটি আতুম তালাচু আলাম আলং চেক্ৰয় দুন টাংলো আলাংলি শৰ্মা পেনাং আৰু নিয়াপ্ৰাংচি হাৱাৰ কমিশনাৰ আৰু পুপেন ভলণ্টাৰী ৰিটায়াৰমেণ্ট মাতে মেথাং নিংগেহাং পেনচি চাই চে উপঞ্চি বিজেপি আচং আলং চেপা উদুনলো লাচু বাইপল আফান এ আই ইউ ডি এফ আচং আতুম ৰেজাউল কৰিম চৰকাৰ আমেন পাছে থাং পনলো কনষ্টিটুৱেঞ্চি পেন কংগ্ৰেছ আচং আতুম তা আৰু নিচি নিনি আং বং বাং ফুৱামেন পাছে থাং পনপো কেবাংজি প্ৰিনিফাই ট্ৰক আৰু নিকাপি দুপঞ্জি ভোট কেজক নগাঁও লোকসভা কনষ্টিটুৱেঞ্চি আফান নিংকেহাং আবাং ফুৱাতুম চিটিনিফাই ক্ৰীট ট্ৰক আৰু নি আন নমিনেশ্যন আলু জকলংপো প্ৰিনিফাই চিৰকেপ আৰু নি ভোট কালাখা পিদুপঞ্জি শিলচৰ মিউনিচিপেল কৰ্পৰেচন আলং বাং ফুকিলি কাপি দুপঞ্জি আফা নমিনেশ্যন আলু কেজক আচাই আৰু নিকে পাতুমি ইংটন টাংলো কাদো কাবি বাং ফাৰু ইছৰা ফকেবৰাই চি বাং ফুৱাতুম নমিনেশ্যন আলু জগ দুনলো কেবাংজি চিটিনি ভাইক্ৰী প্ৰি আৰু নমিনেশ্যন আলু হেই হুই লাংচাৰি পঞ্চি চিটিনি ভাইক্ৰী ট্ৰক্সি আৰু নিকাং চাম্পৰ ফাইকে থম আং বং বাং ফুৱাতুম নমিনেশ্যন আলু কাচি অদুনাভাৰ চাই লংপু দেহিনা নিংকান ইংডেং কেথম নেশ্যনেল লোক আদালত পিনি ডেট আদাং পিতা পেডুপন টাংলো লোক আদালত আজক পেন দেৱানী ফৌজদাৰী চেক বঞ্চ পেনাঞ্চু আং বং কাচি তন্তি মটৰ কাচিং কয় আফাৰমান কেলং নাংজি আটিপুত বেংক লোন লাপেন ৰিহিঙামি আকৈ হাই হুই ফ্ৰী আদালত আলং চি ইংচাই পঞ্জি পুচি পাচেতাক পনলো কামৰূপ আহা ৱাৰ বকো তুৰুকপাৰা মুগা নাৰ্চাৰী ফাৰ্ম আলং মিছন চেনেজৰী আংকাং আৰু পেন কাপি দুপন ইচি কাচেটং আলং মিনিষ্টাৰ বিশ্বজিৎ দৈমাৰী চেটং দুনলো হেণ্ডলুম লাপেন টেক্সটাইল লাপেন চিল্ক কাহিন আৰু পুকিডোৱা মিনিষ্টাৰ দৈমাৰী মুগা আংকি আন আঠেং পিয়া ৰংকি এই পন লাচু কাচেটং আলং আলহী চাৰপুৱা মান পেন চেটং দুন চি মিনিষ্টাৰ পেন লাচু আফাম পেন কাচিজু বাং কেপ মুগা আংকি কাপাং ৰেং আতুম আলি লং পৌ পুচি নিং কাচিঠি আলাম পাচেতাক পনলো লাপেন চাইনা মুকি আলং কাপাঠু বম জুনিয়ৰ এছিয়া কাপ হকী আপ্ৰাংচি ছেমি ফাইনেল আলং পিনি টিম ইণ্ডিয়া আতুম ছাউথ কোৰিয়া পেন পাঠুপঞ্জি আলাম কোৱাৰ্টাৰ ফাইনেল আলং পাকিস্তান আফান চিৰকে ফাইভি আগল পেন পেৰেম পঞ্চি কেদামটাং আনিংকান চেম্পিয়ন টিম ইণ্ডিয়া কে ছেমি ফাইনেল আলং লিডুনল বিৰতা পাঞ্চি কাংটনিকলৈ

আকাশবাণী গুৱাহাটীৰ এতিয়া বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন ইতিমধ্যে সম্পূৰ্ণ হৈছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ অহা 14 ছেপ্টেম্বৰত পৰীক্ষা কৰা হ'ব। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা 14 বছৰ অনুৰ্ধ তামোলপুৰ জুনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজি অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ এটি আলোচনা স্বনিয়োজনৰ বাবে মীন পালন। ইয়াত ভাগ লৈছে গুৱাহাটীৰ কেন্দ্ৰীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মীন বিভাগৰ মীন তথ্য বিষয়া ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই। আলোচনাটিৰ আঁত ধৰিছে শিখামণি দত্তই। আজি শুনক এই আলোচনাৰ দ্বিতীয় ভাগ।
1: ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া, মাছৰ পোনাৰ লগতে মাছৰ খাদ্যও মীন পালনৰ বাবে প্ৰয়োজনীয়
2: হয়,
1: কিন্তু অসমত মাছৰ ভাল খাদ্যৰ দাম যথেষ্ট বেছি
2: হয়
1: নহয় জানো? এই ক্ষেত্ৰত মীন পালকসকলে কি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰে?
2: হয়, এইটো প্ৰয়োজনীয় কথা। মাছৰ খাদ্য যদি সন্তুলিত খাদ্য দিব পৰা যায় তাত মাছৰ বৃদ্ধি আশানুৰূপ হয়। তাৰ লগতে পৰিপূৰকভাৱে আমাৰ প্ৰাকৃতিক খাদ্য বিকল্প নাইয়ে, কিন্তু বেছি অধিক হাৰত আমি যেতিয়া উৎপাদন কৰিম, একক পানীকালি আমি বেছি পৰিমাণে মাছৰ পোনা এৰি দিম, তাত অতিৰিক্তভাৱে খাদ্য আমি কৃত্ৰিম খাদ্য দিব লগা হ'ব। এই কৃত্ৰিম খাদ্য যিহেতু আমাৰ বাহিৰত, আমাৰ ৰুচি শৰ্মাই কোৱাৰ নিচিনা বাহিৰৰ পৰা যেতিয়া অহা যায় তাৰ পৰিবহণ যথেষ্ট বেছি হয়। সেইকাৰণে তাৰ খাদ্যৰ, আমাৰ যেনেকৈ আমাৰ নিজৰে এটা প্ৰতিষ্ঠানৰ এটা কমাৰ্চিয়েলাইজ খাদ্য আছে, সেইটো চিফ্ৰি কেচ গ্ৰু বুলি, সেইটো আমাৰ কলিকতাত যিমান পৰে তাতকৈ ইয়াত 10 টকা বেছি পৰে আধা পৰিবহণ বয়। গতিকে সেইখিনিয়ে যদি আমাৰ ইয়াতে উৎপাদন কৰি ল'ব পৰা যায়, আমাৰ উদ্যমী, আমাৰ এইটো কি ক'ব যাবে, মাছৰ খাদ্য প্ৰস্তুতকৰণী উদ্যোগ স্থাপন কৰিলে নিশ্চয় সেইখিনি কম দামতে কৰিব পৰা যাব। ইয়াৰ লগতে আমাৰ দুটামান

0: উপাদান মাছৰ, যেনে কিছু পৰিমাণে আমাৰ ভুচি, তাত ভুচি ব্যৱহাৰ হয়, খলিহৈ ব্যৱহাৰ হয়, এইখিনি আমাৰ কিছু কিছু সময়ত আমাৰ এইখিনি থাকে। আৰু বাকী যিখিনি মাছৰ গুড়ি, সেইটো বাহিৰৰ পৰা আহে, চয়াবিনৰ মিলটো বাহিৰৰ পৰা আহে, সেইখিনি অকণমান বেছি দাম পৰে। গতিকে আমাৰ ইয়াতে থলুৱাভাৱে পোৱা, যেনেকৈ আমাৰ প্ৰতিষ্ঠানে আজিৰ পৰা প্ৰায় 8 বছৰমান আগতে এটা আমাৰ হেৰি কৰিছিল, যে আমাৰ যথেষ্ট পৰিমাণে জলজ উদ্ভিদ থাকে খাল বিলবিলাকত, সেই উদ্ভিদটো আমাৰ তাতো যথেষ্ট প্ৰটিন থাকে বা কাৰ্বহাইড্ৰেট চ'ৰ্চ থাকে, সেইখিনি আমি ব্যৱহাৰ কৰি আমাৰ যিটো ধানৰ ভুচিৰ সলনি সেইখিনি ব্যৱহাৰ কৰিছিলোঁ 10%। কৰোঁতে আমাৰ প্ৰায় 10 টকা তাৰ দাম কমি গৈছিলে। তাৰ লগতে আমাৰ কোনো সময়ে সময়ে আমাৰ ইয়াতে আমাৰ পাত পলুৰ পলুটো, এৰি পলু, এইবিলাক ব্যৱহাৰ কৰিলোঁ, এইবিলাকতো যথেষ্ট পৰিমাণে প্ৰটিন থাকে। আৰু আমাৰ যিটো মদ বনোৱাৰ পিছৰ যিখিনি মলাছ বুলি কয়, সেইখিনিও কৰি এই এনেধৰণৰ আমাৰ ইয়াত ঠাইতে যিখিনি আমাৰ উপাদান থাকে খাদ্য প্ৰস্তুতৰ কাৰণে, এইখিনি ব্যৱহাৰ কৰি তাৰ লগতে আমাৰ প্ৰতিষ্ঠান বা ৰহাৰমিন মহাবিদ্যালয়ৰ অভিজ্ঞ কাৰিকৰী ব্যক্তিৰ পৰা এনেধৰণৰ ফৰ্মুলা লৈ খাদ্য প্ৰস্তুত কৰিলে দামটো যথেষ্ট পৰিমাণে কমি যাব, উৎপাদিত মানে সন্তুলিত খাদ্য। ইয়াৰ উপৰিও আমাৰ যিবিলাক ক্ষুদ্ৰ আৰু মজলীয়া যিখিনি আমাৰ আৰম্ভণিতে যিখিনি মীন পালক আগবাঢ়িব, তেওঁলোকৰ কাৰণে আকৌ এনেধৰণৰ খুব বেছি দামৰ বা হেৰি মানে খুব ভাল সন্তুলিত খাদ্য নকৰিলেও চলি যায়। এতিয়াও অন্ধ্ৰপ্ৰদেশত য'ৰ পৰা আমাৰ বেছিভাগ চালানী মাছ আহে, তাৰে বেছিভাগে যথেষ্ট পৰিমাণে দিয়ে, বস্তাতকৈ দি দিয়ে, যিমান লাগে সিমান খলিহৈ ভুচি মিশ্ৰণটোৱে ব্যৱহাৰ কৰে, কাৰণ প্ৰাকৃতিক খাদ্য তাত থাকে। সেইটো কৰিলেও তাৰ লগত খলিহৈ ভুচিটো দুটাই খলিহৈটো ৰাতি তিয়াই থৈ, সমান পানীত তিয়াই থৈ ৰাতিপুৱাৰ ভাগত খলিহৈ ভুচিটো তাত মিক্স কৰি পেলাই সেইখিনি অলপ যদি পাৰে চয়াবিনৰ ভঙা চয়াবিনৰ টুকুৰা বা আমাৰ শুকান মাছৰ বজাৰৰ মাছৰ গুড়িখিনি এইখিনি ধুই সেইবিলাক মিহলি কৰি সেইখিনি অলপমান সিজাই, গৰুৰ দানাৰ নিচিনাকৈ সিজাই ঠাণ্ডা হ'ব, যেতিয়া সেইখিনি ঠাণ্ডা হ'ব সেই সময়ত অকণমান যেনেকৈ আমাৰ ব্ৰইলাৰত আমাৰ হেৰি দিয়ে, আমাৰ ভিটামিন মিনাৰেল মিক্সাৰ পায়, বেছি দাম নহয়, 1 চামুচ তাতে মিক্স কৰি, 1 কিলোত 1 চামুচ মিক্স কৰি এনেধৰণৰ সৰু সৰু সেইখিনি লাড়ু কৰি শুকাই থ'লে নিজাকৈ খুব কম দামত ভাল গুণৰ খাদ্য প্ৰস্তুত কৰি ল'ব পৰা যায় ফাৰ্মৰ কাৰণে। এইটো হ'লেও মীন পালকসকলে খুব কম দামতে ব্যয় খাদ্য খাদ্য এটা প্ৰস্তুত কৰি ল'ব পাৰে। আৰু অলপ আগতে আমি আলোচনা কৰিছোঁৱেই যে যিবিলাকৰ কাৰণে আমাৰ য'ত য'ত সমন্বিত খেতি হয়, পশুপালনৰ লগত মাছৰ উৎপাদন হয়, তাত আৰু আমাৰ খাদ্যৰ প্ৰয়োজন নাথাকে, সেইটো আৰু অতি ভাল, তাত বেছি প্ৰফিট হয়, লাভালাভ বেছি হয়।
1: হয় হয়, মাছৰ খাদ্য সম্পৰ্কে আমি যথেষ্ট কথা জানিব পাৰিলোঁ। হয়, গুণগত মানৰ ব্যয়সাধ্য মাছৰ খাদ্য উৎপাদনৰ বাবে মীন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে?
2: চাওক, গোটেই কথাটো এনেকুৱা যে অসমত বছৰেকত প্ৰায় 2 লাখ মেট্ৰিক টন এই ধৰণৰ পৰিপূৰক খাদ্য ব্যৱহৃত হয়, চাহিদাটো মই কোৱা নাই, মই ব্যৱহৃত হয়। তাৰ কিন্তু প্ৰায় 50,000 মানে কেজিহে মাছ আৰু এনেকুৱা ধৰণৰ খাদ্য অসমত উৎপাদন হয়। এইটো কিছুদিন আগতে কিন্তু একেবাৰে শূন্য আছিলে। এই যে 50,000 কেজি আজি উৎপাদন হৈছে, কিহৰ কাৰণে হৈছে? যে অসমত কেইবাটাও এনেকুৱা ধৰণৰ খাদ্য উৎপাদনকাৰী গোট আৰম্ভ হৈছে। কিন্তু এতিয়া প্ৰশ্নটো হৈছে, আৰু বহু খাদ্য উৎপাদন গোট ইতিমধ্যে আৰম্ভ হোৱাৰ পথত উৰুং কাৰাং আৰম্ভ হৈছে। কিন্তু কথাটো হৈছে, তাৰ কাৰণে যিখিনি কেঁচা সামগ্ৰী লাগিব আৰু সেই কেঁচা সামগ্ৰীখিনি নিৰৱিচ্ছিন্ন যোগান সুনিশ্চিত কৰিবৰ কাৰণে যি পৰিকল্পনা লাগিব, যি দৰ্শন লাগিব, সেই কথাখিনি কিন্তু আমি কিছু আলোচনা কৰাৰ থল আছে। গতিকে মই এই কথাটোৱে ক'ব বিচাৰিম যে এই গোটেই বিষয়বস্তুটোৰ সম্পৰ্কে কিন্তু আমি নিশ্চিতভাৱে যথেষ্ট চিন্তন মন্থন আৰু সুনিৰ্দিষ্ট পৰিকল্পনাৰে আগবঢ়াটো অত্যন্ত দৰকাৰ। আৰু সমান্তৰালভাৱে যিহেতু ব্যয়সাধ্য, 1 কেজি এনেকুৱা ধৰণৰ খাদ্যৰ দাম প্ৰায় 60 টকা, আৰু তাৰ সমান্তৰালভাৱে ইতিমধ্যে ভট্টাচাৰ্যে কৈছে যে যিখিনি খাদ্য আমাৰ থলুৱাভাৱে পোৱা যায়, যেনে চাউলৰ মল, সৰিয়হৰ খলি হৈ যথেষ্ট পৰিমাণে আজিকালি আমাৰ ইয়াত মাকৈ খেতি হয়, মাজে সময়ে অকণমান মাকৈ গুড়ি, আৰু লগতে আমাৰ ধৰক আন যিখিনি ধৰক এৰেহা ধৰণৰ বিভিন্ন সামগ্ৰী ঘৰতে পোৱা যায়, ভাত কওক বা এনেকুৱা ধৰণৰ, সেই বস্তুসমূহো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু সকলোতকৈ কিন্তু সুচল হ'ল, যিহেতু আমাৰ অসমৰ প্ৰায়সকল গৃহস্থিতে আমি পশু পক্ষী পালন কৰোঁ, গতিকে এই পশু পক্ষীৰ যিখিনি বিষ্ঠা সেইখিনি যদি আমি প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱে

0: হওক, পুখুৰীত নিৰ্দিষ্ট হিচাপ আৰু নিৰীক্ষত, এই কথাটো কিন্তু মনত ৰাখিব লাগিব। আমি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে এই ধৰণৰ পৰিপূৰক খাদ্য দিয়াৰ যথেষ্টখিনি ফল নাথাকিব, বা তাৰ দিলেও যথেষ্ট কম পৰিমাণে দিব লাগিব, অৰ্থাৎ সামগ্ৰিকভাৱে আমি যথেষ্ট ব্যয়টো হ্ৰাস কৰিব পাৰিম। গতিকে এই গোটেই কথা বতৰাখিনি কিন্তু আমি যথেষ্ট সুপৰিকল্পিতভাৱে আমি চিন্তা কৰিব লাগিব, আৰু এই গোটেই কথা বতৰাখিনিৰ বাবে আমাৰ ঘৰতে পোৱা যিখিনি খাদ্য, সেই খাদ্যখিনি যদি আমি ব্যৱহাৰ কৰোঁ খুব ভাল হ'ব। এইখিনিতে মই এটা কথা কওঁ, মই দুজনমান কৃষক দেখিছোঁ, ইমান উদ্ভাৱনী তেওঁলোকৰ চিন্তা। তেওঁলোকে কৰে কি, সেই পুখুৰীটোত গ্ৰাছ কাপ যথেষ্টখিনি ৰাখিছে, যথেষ্ট মানে অনুমোদিত হিচাপতকৈ 10% বা 20% ৰাখিছে। তেওঁলোকে কৰে কি, ৰাতিপুৱা প্ৰথমতে যথেষ্ট পৰিমাণে কলপাত গ্ৰাছ কাপক খুৱায়। এইকাৰণে খুৱায় যে গ্ৰাছ কাপ এনেকুৱা এটা মাছ, তাক আপুনি যিমান খাদ্য দিব সিমানে খাব, তাৰ লগাখিনি সি দেহত ৰাখিব, বাকীখিনি বিষ্ঠা আকাৰে অজীৰ্ণ অৱস্থাত সি ত্যাগ কৰিব। এই ত্যাগ কৰা খাদ্যখিনি আকৌ কিছু মাছৰ কাৰণে অতি উৎকৃষ্ট খাদ্য, আৰু বাকী মাছসমূহৰ কাৰণে গোটেই পুখুৰীটোৰ উৰ্বৰা শক্তিটোৱে বৃদ্ধি কৰে। আৰু মোক নিজে তেনেকুৱা ধৰণৰ কেইবাজনো মীনপালকে কৈছে যে তাত তেওঁলোকে এই পৰিপূৰক খাদ্য দিয়াৰ প্ৰয়োজনীয়তা যথেষ্ট কমি গৈছে। ঠিক তেনেকৈ বিলাসী পৰাত মই দেখিছোঁ এজন, তেওঁ ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন বিষয়া আছিল, তেওঁ মীনপালন কৰিছে। তেওঁ যথেষ্ট উদ্ভাৱন কৰি তেওঁ কৰিছে কি, তেওঁ কঁঠালৰ বাগিচা এখন অকল মাছৰ কাৰণে তেওঁ আৰম্ভ কৰিছে। যথেষ্ট ধৰণৰ মাটি আছে, কঁঠাল গছ অসমত বিশেষ যত্ন নল'লেও হয়। তেওঁ কঁঠাল যেতিয়া কেঁচা অৱস্থাত থাকে, তাক কাটি পেলাই তাক সিজাই এক বিশেষ কৌশলেৰে মাছক প্ৰয়োগ কৰে। অৰ্থাৎ এই ধৰণৰ যিবোৰ উদ্ভাৱনী কথা বতৰা, এই কথা বতৰাবোৰো কিন্তু বহু সময়ত আমাৰ বাবে এক নতুন দিক নিৰ্দেশনা হ'ব পাৰে। গতিকে মই এই কথাটোৱে ক'ম যে কেৱল যে দামী পৰিপূৰক খাদ্যটো দিলেই মাছৰ কাৰণে উপযুক্ত হ'ব কথাটো এনেকুৱা নহয়। বাকী যিসকল আমাৰ থাউকতে পোৱা বিভিন্ন সামগ্ৰী আছে, বা আমি অকণমান আমাৰ উদ্ভাৱনী চিন্তা প্ৰয়োগ কৰি যিখিনি খাদ্য মাছক দিয়াৰ সুযোগ আছে, সেইখিনিও যাতে আমি দিয়াৰ ব্যৱস্থা কৰোঁ, তেতিয়া আমি ব্যয়টো যথেষ্ট কমাব পাৰিম। আৰু সৰ্বশেষত মই এই প্ৰসংগত মই এটা কথাই ক'ব বিচাৰিম যে আমি যদি ঘৰত, যিহেতু আমাৰ, মই কেইদিনমান আগতে গ'লোঁ আপোনাৰ চিপাঝাৰত, চিপাঝাৰত হিমাংশু শৰ্মা অত্যন্ত উদ্ভাৱনীমূলকভাৱে তেওঁ মাগুৰ মাছৰ খেতিৰ লগত পাৰৰ সংযোজন কৰিছে, অৰ্থাৎ সমন্বয় কৰিছে। তেওঁ ইমানখিনি নিৰ্দিষ্ট হিচাপ নিকাচ কৰিছে যে এটা পাৰই বছৰত 11 কেজি বিষ্ঠা ত্যাগ কৰে। আৰু তেওঁ কৈছে যে মাগুৰ মাছৰ কাৰণে যিটো খাদ্য যথেষ্ট ব্যয়বহুল, মাগুৰ মাছৰ কাৰণে খাদ্যটো যথেষ্ট প্ৰটিনযুক্ত, গতিকে 1 কেজি খাদ্যৰ দাম 70 টকা 80 টকা, তেওঁ 1 কেজিও খাদ্য কিনিব লগা নহয়। তেওঁ মাগুৰ মাছ পালন কৰে, মাগুৰ মাছৰ পোনা উৎপাদন কৰে, আৰু 2 বিঘা পুখুৰী এটাত তেওঁ 250টা পাৰ পোহে, আৰু পাৰখিনি তেওঁ কেৱল আমাৰ কুকুৰা যেনেকৈ পোহা হয় এই ধৰণে পুহিছে। আৰু তেওঁ পাৰৰ পৰাও যথেষ্ট এটা ভাল উপাৰ্জন পায়, মানে সেই গোটেই বৃহত্তৰ অঞ্চলটোত বা গোটেই দৰং জিলাত জানে যে পাৰ যদি লাগে আমি অমুকত গ'লেহে পাম, গতিকে পাৰৰ কাৰণেও তেওঁ যথেষ্ট চাহিদা আছে। আৰু মাগুৰ মাছৰ খেতিৰ কাৰণেও তেওঁ কোনো ধৰণৰ খাদ্য প্ৰয়োগ কৰিব লগা নহয়, এইটো এটা উদ্ভাৱনী চিন্তা। আমাৰ প্ৰত্যেকৰে ঘৰত পাৰ আছে, গতিকে যদি আমাৰ প্ৰত্যেকৰ ঘৰত পাৰ আছে আৰু এই উদ্ভাৱনী চিন্তাই যদি আমাক সহায় কৰিছে, আমি ফল পাইছোঁ, তেনেহ'লে আমিওনো কিয় এই ধৰণে সমন্বয় নকৰোঁ, কি কয় ভক্ত ছাৰ? এই কথাবোৰ কিন্তু আমি চিন্তা কৰিব লাগিব, আৰু অনাগত দিনত এই কথা বতৰাবোৰে কিন্তু নতুন পথ প্ৰদৰ্শন কৰিব।
1: পাৰস্পৰিকভাৱে মানে সম্পৰ্কিত হৈ থাকিলে ইটো সিটোৰ লগত যথেষ্ট ভাল এটা ফল পাব পাৰি।
0: এনেকুৱা নহয় যে কেৱল বিজ্ঞানী মহল বা আপোনাৰ মীন বিজ্ঞানৰ উচ্চ পদবীধাৰী বা উচ্চ ডিগ্ৰীধাৰী ব্যক্তিয়েহে সু পৰামৰ্শ, এনেকুৱা কথা নহয় যে এই যে উদ্ভাৱনী চিন্তা, মই বিজ্ঞানী নহয় গতিকে মই নাজানো যে পাৰ আৰু মাগুৰ মাছৰ সমন্বয়ত কি ধৰণৰ বিজ্ঞানসন্মত দৃষ্টিকোণ কৰিছে, কিন্তু মই এটা কথা ভৰসা দি কওঁ, এটা কথা ন দি কওঁ, এটা কথা দৃঢ়ভাৱে কওঁ যে সমন্বিতভাৱে পাৰ আৰু মাগুৰ মাছৰ খেতি কৰাৰ ফলত হিমাংশু শৰ্মা আজি লাভৱান হৈছে। গতিকে পাৰ যিহেতু আমাৰ ঘৰত থাকে, আমিওনো সেই কামটো নকৰোঁ কিয়? আমি ঠিক তেওঁৰ দৰে নিৰ্দিষ্টভাৱে কৰিব নোৱাৰিলেও অন্ততঃ পাৰৰ বিষ্ঠাখিনিতো আমি পেলাব পাৰিম আমাৰ ঘৰৰ পুখুৰীটো।
2: চাওক, মূলটো বৈজ্ঞানিক যিটো নীতিটো, মূল নীতিটো প্ৰয়োগ কৰি যিকোনোৱে সেইটো কোনটো পশু ৰাখিব এইটো কথা নাই। আৰু যিটো শৰ্মাই যিজন কৰিছে যে তেওঁ অনুপাতটো তেওঁ কৰি যিটো আমাৰ হেৰিটো কৰা যায় যে ট্ৰায়েল এণ্ড এৰৰ, এইটো কৰিছিলোঁ বেছি হ'ল নেকি, বেছি হ'ল যদি কমাই, এনেধৰণৰ এই বিজ্ঞান মনস্কতাটো খুব প্ৰয়োজনীয়। আৰু মীনপালকসকলো, বহুবিলাক আমাৰ মীনপালক আছে যিবিলাক শিক্ষা দীক্ষাও আছে আগবঢ়া, তেওঁলোকে বহুতখিনি উদ্ভাৱন কৰি, যেনেকৈ আমি চালে কাৰিকৰী দিশটো চাওঁ, যেতিয়া এজন মীনপালকে চাই তেওঁ কাৰিকৰী দিশৰ লগতে তেওঁ লাভালাভৰ বিষয়টোও চাব, আৰু থলুৱাভাৱে কোনখিনি বস্তু প্ৰয়োজনীয়, কোনখিনি উপলব্ধ সেইটো চায়, সেইটোহে বস্তু আমাৰ আমাৰ মানে ক্ষেত্ৰভিত্তিক

0: বেশি কামত আহে,
1: কারণ তেওঁৰ কাৰণে
0: গতিকে
1: ফলটো লাগিব, তেওঁ
0: বেছি
1: বিক্ৰী নালাগে,
0: ফলটো লাগে,
1: গতিকে যিহেতু ফলটো লাগিব
0: হয় হয়
1: তেওঁ কামটো কৰি লাভৱান হ'ব পাৰিব লাগিব।
0: সেইকাৰণে আগতে মই উল্লেখ কৰিছিলোঁ যে য'ত য'ত আমাৰ কাৰিকৰী জ্ঞান লাগে, কেৱলমাত্ৰ এই নহয় যে বিজ্ঞানী লাগিব, মথকতে নাপায় বা মীন মহাবিদ্যালয়ৰো নাপায়, কৃষি বিজ্ঞান কেন্দ্ৰতো সকলোতে মীন বিভাগৰ সমল ব্যক্তি নাথাকে, মীন বিষয়াৰো নাথাকিব পাৰে, কিন্তু যেনেকৈ এনেকৈ হিমাংশু শৰ্মাৰ নিচিনা যিবিলাক অভিজ্ঞ ব্যক্তি তেওঁলোকৰ পৰাও কাৰিকৰী জ্ঞান ল'ব পাৰে। যেনেকৈ মাছৰ পোনা উৎপাদন কৰিবৰ কাৰণে যিজন নতুনকৈ আগবাঢ়িব তেওঁতো প্ৰশিক্ষণ লাগিবই, আৰু তেওঁৰ বাকী কাৰিকৰী জ্ঞানৰ কাৰণে মীন বিভাগ বা বাকী অভিজ্ঞ ব্যক্তিৰ লগতে যিখিনিয়ে হাতে কামে কৰিছে, যিখিনি মানে মানে কি বুলি কয় আমি উদ্যমী মীন পোনা উৎপাদকৰ পৰাও এই কাৰিকৰী জ্ঞান ল'ব পাৰিব।
2: ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া, আজি আমি মীন পালন সম্পৰ্কে সামগ্ৰিকভাৱে যথেষ্টখিনি কথা জানিব পাৰিলোঁ আৰু শ্ৰোতাসকলো নিশ্চয় এই আলোচনাটিৰ পৰা যথেষ্ট উপকৃত হ'ব। আপোনালোক আমাৰ অনুষ্ঠানলৈ আহিলে, আমাক যথেষ্ট সময় দিলে, মূল্যৱান সময়, তাৰ বাবে আপোনালোকক দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
3: ধন্যবাদ। ছ' নিউজনৰ বাবে মীন পালন আলোচনাটিৰ দ্বিতীয় ভাগটি শুনিলে। এইবাৰ শুনক কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ।
2: গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত তথা সঠিক সময় ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে কৃষকসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিহেতু মাকৈ খেতি কৰিবৰ কাৰণে দিন চমুচাপি আহিছে, সেয়েহে বতৰ নিৰীক্ষণ কৰি মাটিডোখৰ হাল বাই মৈয়াই মাটিডোখৰ ভালকৈ প্ৰস্তুত কৰি লোৱাৰ ব্যৱস্থা কৰিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজতলিত পেলাইছে, সেইসমূহ বীজতলিত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলিৰ মাটি ভালকৈ শুকাই ল'ব লাগে। তাৰ পাছত বীজতলিৰ মাটি তিয়াই লৈ বগা প্লাষ্টিক দি প্ৰায় 21 দিনমান ঢাকি থ'ব লাগে। ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। এবিঘা মাটিত পুলি ৰুবৰ বাবে বীজতলিত 85 গ্ৰামমান বীজ সিঁচিব লাগে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনমানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কিয়নো এই পৰ্যায়টো ধানৰ থোক গঠন আৰু পৰৱৰ্তী সময়ত ধানৰ উৎপাদন নিৰ্ধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অনুকূল, সেয়েহে কৃষকসকলক বিশেষকৈ পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিবলৈ পৰামৰ্শ দিয়া হ'ল। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত এই সপ্তাহৰ ভিতৰতে সিঁচি সম্পূৰ্ণ কৰক। বোকা কৰা মাটিত এই জাতৰ গজালি ওলোৱা বীজ বিঘাই প্ৰতি 8-10 কিলোগ্ৰাম হাৰত সিঁচিব। এই সপ্তাহৰ পৰাই ফুলকবিৰ মধ্যমীয়া জাতৰ বীজ যেনে ইম্প্ৰুভ জাপানিজ, পুছা ছিন্থেটিক, পুছা স্নোবল, মেইন ক্ৰপ পাটনা আদি আৰু ব্ৰকলিৰ মধ্যমীয়া জাতৰ বীজ যেনে গ্ৰীণ স্প্ৰাউটিং মিডিয়াম, কৰ্চেইৰ, এমাৰেল্ড, কৰুণা আদি নিৰ্বাচন কৰি নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে সম্ভৱ হলে দীৰ্ঘ সময় ধৰি ধাননি পানীৰ তলত ডুবি থকাৰ পৰা ৰক্ষা কৰিব। ধানৰ পোখা মেলা অৱস্থাত ইউৰিয়া সাৰ প্ৰয়োগ কৰাটো উপযোগী। কৃষকসকলে মৰাপাত গেৰুৱাৰ সময়ত নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব আৰু অপ্ৰয়োজনীয়ভাৱে অধিক সময় ৰেটিং নকৰিব। ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি আদিৰ শীতকালীন খেতিৰ বাবে বীজতলি প্ৰস্তুতিৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে অহা কেইদিনত কৃষকসকলে শীতকালীন বেঙেনা বীজ সিঁচা কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। অনুমোদিত জাতবোৰ হ'ল পুছা পাৰ্পল ক্লাষ্টাৰ, পুছা পাৰ্পল লং, পুছা পাৰ্পল ৰাউণ্ড ইত্যাদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে যিহেতু কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা

0: কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। ডাৱৰ মুক্ত বা ফৰকাল বতৰত খেতিয়কসকলক শালি ধানৰ পোখা মেলি থকা অৱস্থাত প্ৰতিবিঘাত 4.5 কিলোগ্ৰাম ইউৰিয়া আৰু প্ৰতিবিঘাত 1.5 কিলোগ্ৰাম ইউৰিয়া মূৰফলীয়া সাৰ হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किश्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनित में जारी।
3: এইবাৰ আগবঢ়াইছো কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত দিলীপ কলিতাৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
4: কলিতা ডাঙৰীয়া নমস্কাৰ,
5: আপোনাক
4: আদৰিছো আজিৰ আমাৰ এই অনুষ্ঠানলৈ। এতিয়া আমি জানিবলৈ পাইছো যে আপুনি মূলত উদ্যান শস্য আৰু মীন পালনৰ সৈতে জড়িত। কওকচোন, আপুনি কৃষি ক্ষেত্ৰৰ সৈতে জড়িত হোৱা কিমান বছৰ হ'ল, কিমান বয়সৰ পৰা আপুনি কাম আৰম্ভ কৰিছিলে?
5: আমাৰ পৰিয়ালত আপোনাৰ কৃষি ক্ষেত্ৰত আমাৰ আমি জন্মকালতে আমি কৃষি মানে দেখিছোঁ। মোৰ দেউতা যদিও শিক্ষক আছিল, থাকিলে আমাৰ ঘৰত খেতিটো এটা মানে কি আমাৰ পৰিয়ালৰ এটা ঐতিহ্য বুলি ক'ব লাগিব। পিতৃপুৰুষৰ পৰা আমাৰ খেতিটো চলি
4: আছে,
5: পৰম্পৰাগতভাৱে চলি আছে। শিক্ষা কাৰ্য আমাৰ গোটেইকেইটা ল'ৰা ছোৱালীয়ে শিক্ষা কাৰ্যটো মানে শিক্ষাও আমি লৈছোঁ গোটেইকেইটাই। মই আপোনাৰ 1995 চনতে স্নাতক মানে লৈছোঁ মানে কলা শাখাত। চাকৰিৰ এটা আগ্ৰহ আছিল যদিও আমাৰ কৃষি মানে মাটি ভূমি আমাৰ বহুত আমাৰ পৰিয়ালত থাকিলে সেইখিনি আপোনাৰ চলাওঁ মানে চলোৱাৰ কাৰণে ধৰক এনে এন কথা হ'ল যদি মই কৃষি চাকৰিৰ ফালে মন মেলোতে সেই কৃষি কাৰ্যটো বন্ধ হৈ যায়। আমাৰ পৰিয়ালত যিহেতু পৰম্পৰাগতভাৱে কৃষি চলি আছিল, মোক দেউতাই ক'লে বোলে চাকৰি কৰাৰ যদিও তই চাকৰিৰ ফালে যাব পৰা নহ'লে কৃষিখিনি তই চালে আপোনাৰ কৃষিটো
4: মাটি আমাৰ আছে
5: আছে উন্নতিৰ ফালে গুচি যাব। গতিকে সেইটো কাৰ্যত মন নিৰ্বেশ কৰাৰ কাৰণে মোক দেউতাই এটা পৰামৰ্শ দিছিলে। সেই দেউতাৰ পৰামৰ্শটো লৈ কিনে মই আৰু 1995 চনত কলেজে শিক্ষা কৰি মই এখন ট্ৰেক্টৰ ল'লোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা, কৃষি বিভাগৰ পৰা আপোনাৰ এই ট্ৰেক্টৰখন আপোনাৰ লৈ কিনে মানে এটা হেৰি তাৰ পৰা কৃষি বিভাগৰ এটা ছাবচিডি আছিল ৰাজহাজা এটা লৈ কিনে আপোনাৰ ট্ৰেক্টৰখন লৈ কিনে 1995 চনত। তেতিয়া কৃষি কাৰ্যত কিন্তু আমাৰ ডেকা স্বামী ল মানে শিক্ষিত স্বামী কৃষি কাৰ্যত নমা নাই, মই নামিছোঁ। কিন্তু নামি কিনে আপোনাৰ তেতিয়াৰ পৰা যি মানে কৃষিত নামিলে মই পিছলৈ ঘূৰি চোৱা নাই আৰু আগবাঢ়ি গৈ আছোঁ। গৈ কিনে আপোনাৰ ধৰক মানে মই আমাৰ বিশেষকৈ মানে ধান খেতিটো বেছি আছিল তেতিয়া। ধান খেতি কৰি কিনে আপোনাৰ আমাৰ পৰিয়ালৰ মানে যথেষ্ট মানে খোৱা ধান খেতি পৰিয়ালৰ মানে যিখিনি লাগে সেইখিনি কিন্তু উপৰঞ্চি বহুত মানে ধান মানে উপৰঞ্চি হৈ যায়। সেইবিলাক বিক্ৰী কৰি কিনে আপোনাৰ বহুত উপাৰ্জনো কৰিছে তেতিয়াতে। আৰু আমাৰ লগতে আমাৰ হেৰি বস্তিত মানে ঘৰৰ মানে বাৰীখনত তামোল নাৰিকলটো আছেই, তামোল নাৰিকল পাণ এইবিলাকতো আছেই। তাৰপিছত আপোনাৰ কি আৰু কৃষি অকল ধান খেতিত বাদেও লাহে লাহে মই চিন্তা কৰিলে মানে ধান খেতিতে অকলে মানে হেৰি নহয়,
4: মনোনিৱেশ কৰিলে নহ'ব
5: নহ'ব আৰু মই কৃষি কাৰ্যৰ কাৰণে অন্য কিছুমান চিন্তা কৰিলোঁ। কৰি কৃষি বিভাগৰ লগত তেতিয়াৰ পৰা যোগাযোগ আৰম্ভ কৰিলোঁ, কৰিলে উদ্যান শস্যৰ ফালে মই মন মেলিলোঁ। তেতিয়াৰ দিনতে মই তেতিয়া মানে কি হ'ল উদ্যান শস্যত নামি কিনে এনে এন কথা কৰিলোঁ। মোৰ ওখ মাটি আমাৰ আছে বহুতখিনি, তাতে আপোনাৰ ধৰক মই জলকীয়া খেতি, বেঙেনা খেতি, কবি খেতি এবাৰ মানে 4 বিঘালৈ মই কবি খেতি কৰিছোঁ। ফুলকবি, বন্ধাকবি, ওলকবি এনেকৈ 4 বিঘালৈ কৰিছোঁ। সেই মানে সেই উদ্যমটোৱেদি মই মানে কৃষি কৰি কিনে মই যথেষ্ট লাভান্বিত হৈছোঁ। তাৰপিছত লাহে লাহে মই মানে মন মেলিলোঁ কি মানে অকল উদ্যান শস্যৰে এইখিনিতে মই নৰৈ কিনে মই মানে ভাবিলোঁ কি মানে যিহেতু আমাৰ বহুত মাটি মানে ঘৰত মানে মাটি পৰিত্যক্ত মাটিও আছে, পিতনি মাটিও আছে, মানে ভাবিলোঁ বোলে ফিচাৰী ফালে মন মেলিলে মানে এইটো এটা মানে এটা বেলেগ এটা
4: দ মাটি আছে সেইফালে আপুনি মীন পালন কৰা আৰম্ভ কৰি
5: মীন পালন কৰা আৰম্ভ কৰিনে এই ইণ্ডিপেণ্ডেণ্ট মানে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ মানে বিজ্ঞানীসকল আমাৰ মোৰ লগত যোগাযোগ আছিল, তেখেতসকল গ'ল। বিশেষকৈ আমাৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ধীৰেন্দ্ৰনাথ কলিতা ছাৰ গ'ল, আমাক বহুত দিহা পৰামৰ্শ দিলে। দিহা পৰামৰ্শ হ'ল কৃষি মানে ফিচাৰী মানে কৰাৰ যিটো উদ্যম মানে তেতিয়াৰ পৰা ল'লোঁ। লৈ কিনে প্ৰথম মই 2015 চনত আপোনাৰ মানে এটা ফিচাৰী আছিল আমাৰ 2 বিঘামানৰ। তাৰপিছত 2015 চনৰ পৰা এই ফিচাৰীটোৰ পৰা লাহে লাহে মই তাৰ মানে কিছু প্ৰশিক্ষণ চশিক্ষণ লৈ মই দেখিলোঁ মাছৰ এই হেৰিটো কাৰ্যত মই নামি যাওঁ মানে তেতিয়ালে ইয়াত নিশ্চয় যথেষ্ট লাভৰ মানে মোক দেখা পাম।
4: এতিয়া আপোনাৰ ফিচাৰীৰ কিমান মাটি আগুৰি আছে পানীকালি?
5: এতিয়া কৰিলে 2015 চনত যেতিয়া 2 বিঘাৰ ফিচাৰী আছিলে, মই 2017 চনত মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যেতিয়া উদ্যোগটো পালোঁ মানে উৎসাহটো পালোঁ তেতিয়া মই আৰু একেলগে 3টা ফিচাৰী আৰম্ভ কৰি দিলোঁ তেতিয়া 2017 চনত। এতিয়া মানে মাটিকালি মানে ফিচাৰীৰ মানে 12 বিঘামানৰ

0: মাটিত এটি ফিচাৰী হ'ব, চাৰিটা
1: অঁ
0: ফিচাৰী,
1: অঁ
0: মানে টোটেল পানী কালি আপোনাৰ মানে হেৰি হ'ব, হেৰি হ'ব 1.5 হেক্টৰমান পানী কালি
1: ডেৰ
0: থাকিব
1: হেক্টৰমান হ'ব হয়।
0: পানী।
1: আপুনি যিখিনি আপোনাৰ মীন পালনৰ কাৰণে বা ধানৰ খেতি উদ্যান শস্যবিলাকৰ কাৰণে যিমান ঠাই আছে সেইখিনি আপুনি আপোনাৰ পিতৃসূত্ৰে পোৱা, মানে পিতৃপ্ৰদত্ত
0: পিতৃপ্ৰদত্ত, আমাৰ
1: দেউতাৰ
0: যিখিনি
1: দিনৰে, ককাদেউতাৰ দিনৰে
0: ককা
1: মাটি সেয়া
0: দেউতাৰ দিনৰে আপোনাৰ এই পিতৃপ্ৰদত্ত এই মাটি মাটিখিনি আছিলে,
1: হয়। আপুনি পাছত ল'বলগীয়া হোৱা নাই আৰু,
0: পিছত ল'বলগীয়া হোৱা নাই, আৰু সেই
1: যিখিনি আছে সেইখিনিক আপুনি ভাল কৰি
0: ভাল
1: লৈছে আৰু।
0: কৰিলে মানে সেই মাটিখিনি এনেকৈ কৰিলোঁ মানে যাতে পৰিৰক্ত মাটিখিনি মই অপব্যৱহাৰ কৰিব দিয়া নাই,
1: অঁ
0: চব মাটিকে ইউটিলাইজ কৰি দিলোঁ।
1: হয় হয়
0: এতিয়া
1: হয়
0: আৰু মোৰ মানে ফিচাৰী আৰু প্লেন আছে আৰু, মানে আৰু ধৰক মানে আৰু 20-25 বিঘা মাটিৰ মোৰ ফিচাৰীৰ প্লেন আৰু আছে তাৰমানে, এইটো মানে কম দিনৰ ভিতৰত সেইখিনিলৈ আগবাঢ়ি যাম আৰু মই। মানে ফিচাৰীটো যিহেতু আমাৰ মানে এই লাভজনক ব্যৱসায়, আৰু এই ব্যৱসায়টো তাৰমানে এনেই এন কথা আপোনাৰ মানে কি হ'ল, অসমৰ মাছৰ চাহিদাটো লাহে লাহে আপোনাৰ অসমৰ থলুৱা মানে মাছেদি আপোনাৰ পূৰণ হ'ব বুলি আমি আশা কৰিছোঁ। মানে এইটো মানে আমাৰ ট্ৰেইনিংবিলাকত গম পাইছোঁ আৰু অসমত মাছৰ যিখিনি চাহিদা লাহে লাহে এটা বাহিৰৰ পৰা অহাটো কমি আহিছে,
1: কমি আহিছে।
0: গতিকে আমি যদি এই ফিচাৰীত যদি ধৰক আমি মনোনিৱেশ কৰি যাওঁ এনেকৈ যে উদ্যমেদি আমি ফিচাৰীত নামি যাওঁ, তেতিয়া অসমৰ মাছৰ চাহিদা অসমৰ খেতিয়কে দিব পাৰিব,
1: হয় হয়, আমাৰ যিখিনি স্থানীয় চাহিদা স্থানীয়ভাৱেই পূৰণ
0: স্থানীয়ভাৱে আমাৰ পূৰণ হ'ব। গতিকে
1: হয়
0: সেইটো এটা আমাৰ অসমৰ যিটো পইচা বাহিৰত ওলাই যায় সেই পইচাটো ৰাহি হ'ব,
1: হয়
0: গতিকে
1: হয়,
0: অসমৰ সেইটো এটা আমাৰ
1: এইটো খুব
0: লাভ।
1: ভাল কথা। এনেদৰে যদি প্ৰত্যেকে চিন্তা কৰি আগবাঢ়ে তেতিয়াহ'লে সি আমাৰ গোটেই ৰাজ্যখনৰ অৰ্থনীতিক এটা অৰিহণা আগবঢ়োৱা হ'ব।
0: বদলি যাব,
1: হয়
0: অৰ্থনীতি বদলি যাব,
1: হয়
0: সেই
1: হয়
0: এটা কথা। আৰু এনেই এন কথা, আৰু ফিচাৰীত যদি আৰু এনে এন কথা আপোনাৰ এই ফিচাৰী এজন মানুহে কৰাৰ লগতে তাতে বহুত পৰিয়াল জড়িত হৈ থাকিব।
1: হয় হয় হয়। কলিতা ডাঙৰীয়া, আমাৰ ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, আপোনাৰ খেতি বাতি সম্পৰ্কে জানি, আপোনাৰ অভিজ্ঞতাৰ কথা জানি আমাৰ খুব ভাল লাগিল। আৰু আপুনি সঁচাকৈ এগৰাকী আদৰ্শ কৃষক, আপুনি বহু মানুহৰ কাৰণে ৰাইজৰ সন্মুখত আপুনি এগৰাকী আদৰ্শ হিচাপে থিয় দিব পাৰিছে। কেৱল উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছতো আপুনি চাকৰিমুখী নহৈ নিজৰ পিতৃপ্ৰদত্ত যিখিনি মাটি আছে সেইখিনিক আপুনি আগতকৈও খুব ভাল ৰূপ এটালৈ লৈ আহিছে। আৰু আশা কৰিছোঁ আপুনি এনেদৰে আৰু বেছি আগবাঢ়ি যাওক, এনেদৰে আৰু বিভিন্নজনক, সমাজৰ বিভিন্নজনক আপুনি অনুপ্ৰেৰণা যোগাই যাওক। এইখিনি আমাৰ শেষত ক'বলগীয়া, আৰু এইখিনি সময় আপুনি খেতি বাতিৰ পৰা আহি আজি দিনটোত আপুনি আমাক এইখিনি সময় দিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ সৈতে কথা বতৰা আন এটা খণ্ডত আমি পুনৰ আগবঢ়াই নিম। আজিলৈ ধন্যবাদ,
0: আপোনাকো ধন্যবাদ,
1: ধন্যবাদ, ধন্যবাদ।
2: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
3: पुतला बोल रहे
2: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
3: मतलब
2: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
3: परम तो सभी डाले
2: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
3: सच
2: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
3: ठीक है भाई मैं भी आज से जैविक खेती शुरू करूंगा
4: माटी से प्रेम की परंपरा है परंपरागत खेती
5: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,800 টকাৰ পৰা 5,000 টকা, মিঠালাও 1,500 টকাৰ পৰা 2,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, জলকীয়া 4,000 টকাৰ পৰা 5,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, ভোল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, মূলা 2,000 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, ভেন্দি 4,000 টকাৰ পৰা 5,000 টকা, কচু 3,500 টকাৰ পৰা 4,500 টকা, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 150 টকাৰ পৰা 180 টকাৰ ভিতৰত, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল 7,000

0: 500 টকাৰ পৰা 8,400 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 12,000 টকাৰ পৰা 14,000 টকাৰ ভিতৰত, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ প্ৰতিটুটিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, আৰু গোমধান প্ৰতি কিলোৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছো। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ব্ৰিকছ সন্মিলনৰ আজি প্ৰথম দিনা সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ, ৰাজ্যৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি পালন, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীব্ৰতৰ, ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40 সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত মহিলাৰ ফাইনেলত কাইলৈ ভাৰত আৰু চীন মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ আজি প্ৰথম দিনা সদস্য ৰাষ্ট্ৰসমূহে সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনা সন্মিলনৰ অন্তিম সত্ৰৰ অন্তত এই ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ দাখিল কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সামৰণি মন্তব্যত কয় যে আজি গ্ৰহণ কৰা নতুন দিল্লী ঘোষণা পত্ৰই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ নিৰ্দেশনা দিব। তেওঁ কয় যে এতিয়া এই প্ৰস্তাৱসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব।
1: আমাৰ সমক্ষ ব্ৰিকছ নিউ দিল্লী ডিক্লেৰেশ্যন 2026 কা ড্ৰাফ্ট প্ৰস্তুত হয়। ইছমে আমাৰ চৰ্চাও কা সাৰ প্ৰমুখ বৈশ্বিক আৰু ক্ষেত্ৰীয় বিষয় পৰ আমাৰ দৃষ্টিকোণ সামিল হয়। সাথ হি ব্ৰিকছ কোঅপৰেশ্যন কো অৰ সুদৃঢ় কৰণে কি প্ৰাথমিকতা সমাহিত হয়। কিছু সদস্য কি ওৰ চে আপত্তি ব্যক্ত নহীঁ কি গৈ হে।

0: न्यू दिल्ली डिक्लेरेशन 2026 को सर्वसम्मति से एडॉप्ट किया जाता है।
1: শ্রীমোদীয়ে কয় যে আজিৰ আলোচনাৰ পৰা পুৰণি প্ৰতিষ্ঠানসমূহে যে পৰিৱৰ্তিত বিশ্বক পৰিচালনা কৰিব নোৱাৰে সেয়া স্পষ্ট হৈ উঠিছে। তেওঁ লগতে প্ৰতিনিধিত্ব, উত্তৰদায়িত্ব আৰু নিয়ম প্ৰৱৰ্তন ব্যৱস্থাৰ সংস্কাৰ জৰুৰী হৈ পৰা বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষ হিচাপে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান, গঠনমূলক মনোভাৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সদস্য ৰাষ্ট্ৰ নেতাসকলৰ শলাগ লয়। ইয়াৰ পূৰ্বে সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্ৰত উদ্বোধনী ভাষণ দি শ্ৰীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্সৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। তেওঁ কয় যে ব্ৰিক্স ৰাষ্ট্ৰসমূহে পৰৱৰ্তী 20 বছৰৰ বাবে নতুন আৰু অভিলাষী কাৰ্যসূচী সন্দৰ্ভত কাম কৰা উচিত। ৰাষ্ট্ৰগোষ্ঠীটোৰ নিজা কাৰ্যব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দৰ্ভত মত পোষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া আৰু নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়টোত বিলম্ব কৰিব পৰা নাযায় আৰু বিষয়টো সন্দৰ্ভত নিৰ্ধাৰিত সময়সীমা আৰু স্পষ্ট ফলাফলভিত্তিক আলোচনা হোৱা উচিত। বিত্তীয় প্ৰতিষ্ঠানৰ ভোটদান শক্তি, নেতৃত্বৰ পদবী আৰু নীতিগত অগ্ৰাধিকাৰ সাম্প্ৰতিক আৰ্থিক বাস্তৱিকতাৰ অনুৰূপ হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গক আদৰণি জনায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ পুৱাৰে পৰা হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা 6 ছেপ্টেম্বৰৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হয়। তিৰুভাৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবনহাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে। এই উপলক্ষে বৃন্দাবনহাটীৰ হাতীয়াৰ ঘৰৰ পৰা ওজাপালি গায়ন বায়ন নাম কীৰ্তনীয়া দলে সত্ৰীয় পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি তেল, নিমখ, ঔটেঙা, চাউল, কোমোৰা আদি কৰভাৰ প্ৰদান কৰে। একেদৰে পাটবাসী থানতো এই তিথি পালন কৰা হয়। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা সত্ৰতো আজি তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে নাম কীৰ্তন, প্ৰসংগ আদি অনুষ্ঠিত হৈছে। বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি মহন্তই তিৰুভাৱ তিথি পালন সম্পৰ্কে এইদৰে কয়।
2: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথি, এই তিথি উপলক্ষে বটদ্ৰৱা থানত পুৱাৰে পৰা বিভিন্ন ঠাইৰ যাত্ৰী, ভকত, বৈষ্ণৱ আহি ইয়াতে সেৱা অৰ্চনা কৰিছেহি। আৰু আমাৰো পৰম্পৰাগতভাৱে যেনেধৰণে তিথি মানে উদযাপন কৰি অহা হৈছে তেনেধৰণে কৰিবলৈ আমিও সাজু হৈছো। আমাৰ চলি আছে বিভিন্ন কাৰ্যসূচী। ভাদ মাহ বুলি যি ওঠৰ প্ৰসংগ হয়, সেই ওঠৰ প্ৰসংগ হবই। তাৰ লগে লগে গুৰু তিথি বুলি বিশেষ যি কাৰ্যসূচী থাকে, প্ৰসংগৰ লগত সংলগ্ন হৈ পেলাই যি বিশেষ বহল হৈ যায়, সেই তেনেধৰণৰ কাৰ্যসূচীখিনি হৈ আছে। আৰু এতিয়া প্ৰসংগ হব, ফুল প্ৰসংগ হব, নাম প্ৰসংগ হব, এনেধৰণে হব। আৰু বিয়লি ভোজন বাহাৰ নাট, এই নাটখন ইয়াত পৰিৱেশন কৰা হয় গুৰুজনৰ তিথি উপলক্ষে, আৰু সেইখিনি হব। তাৰপিছত যেনেধৰণে যি ওঠৰ প্ৰসংগ চলি আছিল সদায় ভাদ মাহ বুলি, এই গোটেইখিনি চলি থাকিব।
1: মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে সত্ৰ নামঘৰসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 শতাধিক নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ অমিয়া ধ্বনিৰে আকাশ বতাহ মুখৰ হৈ উঠিছে। গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে অগণন ভক্তৰ সমাগম হৈছে। বৰাক উপত্যকাতো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ভক্তসকলে ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। ত্ৰিবুণী জিলাৰ বৰগুলৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি এই উপলক্ষে নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। গোৱালপাৰাৰ বগুৱানৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু শ্ৰী শ্ৰী শ্যামৰাই সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ বকোৰ চমৰীয়া সত্ৰ, শুৱালকুছিৰ শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ লগতে প্ৰতিখন সত্ৰ নামঘৰত আধ্যামিক ৰীতি নীতিৰে তিৰুভাৱ তিথি পালন কৰা হৈছে। হাতী সত্ৰত সাদিনীয়াকৈ এই তিথি পালন কৰা হৈছে। এই উপলক্ষে ভকত আৰু আয়তীসকলে নাম প্ৰসংগ পৰিৱেশন কৰিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনৰ তিৰুভাৱ তিথি পালন কৰা হয়। তিৰুভাৱ তিথি উপলক্ষে মধুপুৰ সত্ৰত বিয়লি গুৰুজনাৰ স্মৃতি ৰোমন্থন কৰি ধৰ্মালোচনা সভা আৰু নাম কীৰ্তন কৰা হয়। এই কাৰ্যসূচীত উত্তৰবংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ সত্ৰাধিকাৰৰ লগতে ভকতে অংশ লয়। হোজাই আৰু বিশ্বনাথ জিলাৰ বিভিন্ন নামঘৰ শিক্ষানুষ্ঠানসমূহত মহাপুৰুষজনৰ তিৰুভাৱ তিথি পালন কৰা হয়। গহপুৰৰ কামদেৱাল সত্ৰত পুৱাৰে পৰাই নাম প্ৰসংগৰে মুখৰ হৈ উঠে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। বিজেপিয়ে উপ নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত

0: শিখ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি গুৱাহাটীত থকা ৰাজীৱ ভৱনত অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা অখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবাঘেলে উপ নিৰ্বাচনৰ বাবে শীঘ্ৰে প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: राजीव भवन में लगातार बैठकें हो रही है। पहली बार जनरल सेक्रेटरी इंचार्ज के रूप में आया हूं तो पॉलिटिकल अफेयर कमेटी की बैठक हुई है, वाइस प्रेसिडेंट की बैठक हुई है और प्रदेश इलेक्शन कमेटी की बैठक तीनों संयुक्त रूप से हुआ है और सभी लोगों ने, सभी हमारे वरिष्ठ नेताओं ने अपने विचार रखे और अभी हमारे विधायक दल की बैठक होगी तो लगातार ये बैठक का दौर चल रहा है और खासकर अभी नौगांव जो उपचुनाव है और सिलचर में जो चुनाव हो रहे हैं इसके बारे में भी चर्चा हुई है और रणनीति के मामले में वहां के जो ऑब्जर्वर जो नियुक्त किए हैं प्रदेश कांग्रेस कमेटी की ओर से उनके साथ भी हमारी बैठक होगी। बैठक होगी, पॉलिटिकल अफेयर कमेटी की बैठक हो गई, प्रदेश इलेक्शन कमेटी की बैठक भी हो गई और अभी हमारे ऑब्जर्वर लोगों की मीटिंग होगी। उसके बाद ये नाम, हम जितने भी आवेदन आए हैं उनको हम रिकमेंड के साथ ये आईसीसी भेजेंगे।
0: অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোট গণনা কৰা হ'ব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি 40টা সমষ্টিত মুঠ 635,601 ভোটদাতা আছে। ইয়াৰে 317,343 পুৰুষ, 318,256 মহিলা আৰু 2 তৃতীয় লিংগৰ ভোটদাতা আছে। চূড়ান্ত ভোটাৰ তালিকাত মুঠ 1,033 ভোটগ্ৰহণ কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। সমষ্টিভিত্তিত এই চূড়ান্ত ভোটাৰ তালিকা সাধাৰণ ৰাইজৰ পৰিদৰ্শনৰ বাবে সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপলব্ধ থাকিব। ইয়াৰ উপৰি সংশ্লিষ্ট সমষ্টিসমূহৰ অন্তৰ্গত পৌৰসভা, নগৰ উন্নয়ন সমিতি, উপ পঞ্জীয়কৰ কাৰ্যালয়, থানা, চাহ বাগান আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়তো এই তালিকা উপলব্ধ হ'ব। ভোটদাতাসকলে ভাৰতৰ নিৰ্বাচনী আয়োগে আবণ্টন কৰা ই পি আই চি নম্বৰ ব্যৱহাৰ কৰি চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দায়িত্বশীল নাগৰিকত্ব, সংবিধানৰ প্ৰতি সন্মান, ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ সুৰক্ষা আৰু দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি দৃঢ় সংকল্পবদ্ধতাৰ মাজেৰে দেশপ্ৰেম পৰিস্ফুট হয় বুলি প্ৰকাশ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, এন চি চিৰ ৰাষ্ট্ৰীয় সুৰক্ষা সজাগতা আৰু এন চি চিৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে আজি কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা অকল দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰখাতেই সীমাবদ্ধ নহয়। চাইবাৰ সুৰক্ষা, অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা, দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতি, সামাজিক সদ্ভাৱ আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা সাঙুৰি এয়া প্ৰতিগৰাকী নাগৰিকৰ যৌথ দায়িত্ব বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী এন চি চিক চৰিত্ৰ গঠন আৰু ৰাষ্ট্ৰ গঠনৰ শক্তিশালী আহিলা বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলৰ অনুশাসন, নেতৃত্ব, সাহস আৰু সেয়াৰ মনোভাৱে যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ প্ৰগতি আৰু সুৰক্ষাৰ ক্ষেত্ৰত অৰ্থবহ অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে। তেওঁ লগতে এন চি চিৰ প্ৰাক্তন সদস্যসকলক যুৱ প্ৰজন্মৰ পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিবলৈ আৰু সমূহীয়া সেৱা আৰু ৰাজহুৱা সজাগতাৰ বিষয়টোৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিবলৈ আহ্বান জনায়।
2: मुझे खुशी है कि हमारे एनसीसी कैडेट्स की और हमारे जो एलुमनाई है एनसीसी, इनकी एक संयुक्त बैठक में बहुत अच्छे सांस्कृतिक और राष्ट्र संकल्प के अनेक अभियानों से यह कार्यक्रम जुटा हुआ था और ये बच्चे कल 2047 से विकसित भारत के सपने को साकार करने वाले हैं। यही कल एक देश के बहुत जिम्मेदार एक नागरिक बनेंगे। इनके जीवन में नेशन फर्स्ट की भावना और मजबूत हो और इस विविधतापूर्ण भारत को एक श्रेष्ठ भारत के रूप में आगे बढ़ाएं। आज इसी दिशा पर एक अच्छा लगा, मुझे अच्छा लगा कि जो 89 ईयर्स के जो हमारे ओल्ड एलुमनाई हैं वो अनेक विश्वविद्यालय के वाइस चांसलर, यानी सब आज भी इन्हें गर्व है कि मैं एनसीसी एलुमनाई हूँ। आज इन सबको हमारे देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी की प्रेरणा से देश के साथ इसको आगे बढ़ाने का इनके संकल्पों के साथ जुड़कर, और चाहे नशा मुक्त भारत हो, चाहे नक्सल मुक्त भारत हो, इस प्रकार से स्वच्छता युक्त भारत हो, यानी इस प्रकार से क्षेत्र अनेक देशों में आगे बढ़ रहा है, ये युवा उसको आगे बढ़ाने का काम करेंगे।
0: বৰ্তমানৰ ডিজিটেল যুগত সুৰক্ষাৰ পৰিৱৰ্তিত বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীআচাৰ্যই যুৱ প্ৰজন্মৰ মাজত প্ৰযুক্তিগত সজাগতা আৰু দায়িত্বশীল ডিজিটেল আচৰণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ

0: কৰে। সীমামূৰীয়া অঞ্চলসমূহৰ কৌশলগত গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ সীমামূৰীয়া গাঁওসমূহক দেশৰ সাৰ্বভৌমত্ব, সংস্কৃতি আৰু ৰাষ্ট্ৰীয় ভাৱনাৰ জাগ্ৰত প্ৰহৰী বুলি অভিহিত কৰে। তেওঁ লগতে যুৱক যুৱতীসকলক সীমামূৰীয়া অঞ্চলৰ সম্প্ৰদায়সমূহৰ সুৰক্ষাৰ হকে কাম কৰিবলৈ আহান জনায়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্ৰাফ্টৰ প্ৰতিষ্ঠাপক ভাস্কৰজ্যোতি আচাৰ্যই অনুষ্ঠানটি ৰাত ধৰিব। পৰিস্মিতা দিহিঙীয়া আৰু চিন্তি ৰাণী ডেকাই পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
1: চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হয়। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন, ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হয়। ইয়াৰ অংশ হিচাপে দক্ষিণ খালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। দক্ষিণ খালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তানভীৰ ইকৰাম হাজৰিকাই প্ৰকাশ কৰা মতে লোক আদালতৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ প্ৰাক মোকৰ্দমা পৰ্যায়ৰ 297 গোচৰৰ 29 আৰু বিচাৰাধীন 297 গোচৰৰ 199 নিষ্পত্তি কৰা হয়। কাছাৰ জিলাতো আজি লোক আদালতৰ জৰিয়তে বিচাৰাধীন 1170 গোচৰৰ ভিতৰত 292 গোচৰ নিষ্পত্তি কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় প্ৰাংগণত আজি লোক আদালত অনুষ্ঠিত হয়। ভাৰত কাইলৈ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে আজি চীনৰ মকিত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত দক্ষিণ কোৰিয়াক 5-1 পৰাস্ত কৰে। ভাৰতৰ হৈ সুপ্ৰিয়াই 3 গ'ল দিয়ে। মধু আৰু সুখবীৰ কৌৰে 1 গ'ল দিয়ে। চীনে হুলুনবুইৰত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত 6-0 জাপানক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ৰীণা বৰদলৈ আজি পুৱা এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78। দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি বিভাগীয় মুৰববী আৰু উপাধ্যক্ষ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুত গোলাঘাটৰ শৈক্ষিক জগতৰ লগতে সামাজিক ক্ষেত্ৰতো শোকৰ ছাঁ পৰিছে। ব্ৰিক্স সন্মিলনৰ আজি প্ৰথম দিনা সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ। ৰাজ্যৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি পালন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীব্ৰতৰ। ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40 সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত মহিলাৰ ফাইনেলত কাইলৈ ভাৰত আৰু চীন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।